0: हेलो फरमाइश
1: हेलो फरमाइश।
0: जी,
1: नमस्कार बग्गा सर।
0: नमस्कार। हेलो फरमाइश में आपका बहुत बहुत स्वागत है।
1: सर मैं চৰাইদেউ জিলাৰ সোণাৰীপুৰা ভাইকন মুণ্ডাই কলো।
0: ভাইকন মুণ্ডা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। কেনেকুৱা আছে আপুনি?
1: মই ভালে আছো স্যার, আপুনি
0: ময়ো? অ, ময়ো খুব ভাল।
1: আজি শুনিব বিচাৰিছিলো বাজি চিনেমাখনৰ
0: ওকে
1: ধীরে ধীরে আপ মেরে দিল কে মেহমা হো গে, যদি আছে বজাই দিবছো। মোৰ বন্ধু কেইজনৰ নাম লৈ বিচাৰিছো, তেওঁলোকো মানে আকাশবাণী নিয়মীয়া শ্ৰোতা।
0: ওকে
1: হয়, অমল বসুমতাৰী, বিমল বসুমতাৰী, যোগেশ নাগনপুৰী, যোগেন্দ্ৰ ৰংপি, ৰমেশ পাত্ৰ, অঞ্জলী বসুমতাৰী, দাৰাচাৰ বসুমতাৰী, চন্দ্ৰকান্ত টাই, সোণাৰাম লালুং, বৰষা পানীকা আৰু বিনোদ গগৈ, আৰু বহুত আছে।
0: আচ্ছা, সবক ডেডিকেট কৰিব পাৰে আপুনি?
1: আৰু আকাশবাণী ইটানগৰৰ সমূহকলেও
0: ओके। तो भाई कौन मुंडा जी, कॉल करने के लिए बहुत बहुत धन्यवाद। सुनते हैं आपके पसंद का गाना बाजी फिल्म से।
1: जी जी, बहुत आपको भी बहुत बहुत धन्यवाद।

0: हेलो फरमाइश,
1: हेलो फरमाइश जी,
0: नमस्कार
1: नमस्कार।
0: नमस्कार। हेलो फरमाइश में आपका स्वागत है।
1: अच्छा, मैं रमेश पात्रो, रमेश पात्रो को ऐसी हूँ।
0: रमेश पात्रो जी, कॉल करा करने बहुत बहुत धन्यवाद। कहने को ऐसे आपने
1: मैं गुलाहाटर पर, गुलाहाट बेतनी स्टेशन पर फोन करी आसो।
0: ओके, होय होय होय, रमेश जी कॉल करा करने बहुत बहुत धन्यवाद। कहने को ऐसे आपने
1: মই ভালে আছো আৰু আপোনাৰ ভাল নহয়?
0: হয় হয়, ময়ো খুব ভাল। আপোনাৰ তাত
1: মেৰা ফিল্ম কা নাম হগা বগাৱত।
0: বগাৱত, ওকে,
1: বগাৱত। আৰু গানে কে বল হগা মেৰে মেহবুব তুজে সালাম।
0: ওকে জি, জৰুৰ সুনাংগে। আৰু কিন লোকো ডেডিকেট কৰনা চাহেংগে?
1: ডেডিকেশন হে পহলে আপকো,
0: থ্যাংক ইউ, বহুত বহুত ধন্যবাদ।
1: মন মুন্দা, অমল বসুমতারী, বিমল বসুমতারী, আর মেরা শ্রীমতী রুনু পাত্র হে সামনে বেঠা হে, সুরেন্দ্র রংটি, চন্দ্রকান্ত টাইট, ভগবান সিং পরমার, রমেশ প্রজাপতি, পূরণ সিং বর্মা, ওর সবই শুনে লোকো ডেডিকেট রয়েগা।
0: ওকে, সবই কো আপ ডেডিকেট করনা চাহতে হ্যায় জি। তো রমেশ জি, কল করনে কে লিয়ে বহুত বহুত ধন্যবাদ। হম আপকো আপকে পছন্দ কা গানা সুনা রহে হ্যায়।